0: 파동 니부마 아콘 어머버트마 까발니 코토망카 누 아버 포노카이 아버 함자기야 우 아버 포노 마이캬보 아버 바 함자기야 번호 타이 샤보노 포노 시나니 엉크 제이 사이만 마트이 카일레 파이 리노 포노 포노 석카 타일레 그리카 하니마 함카
1: 사이만 리야 어부 사망 니바 타무자니 카일랑 노 অঁ বাটা ম বুইনি খুনি কংনি বজ্ৰ হাও খনৈয়া ন খনৈয়া ৱাংমা কংৰাই মান তৈছে অংশিবলা তোমা বা কিছা বুইনি খু খনা মানি চলা চাবা বু নংনি শিকলা মানুহে খা চং হুমলে
0: তাম তামা শিক বিনিময় জিতি মাংগা চংবা টং নং খামো বংশ গুত্ৰ খনাই